0: नवदिल्ल्यां श्रम संवाद मंडल स्तरीय क्षमता निर्माण जागरूकता कार्यक्रम आयोजित। फेडरेशन ऑफ इंडियन चैम्बर्स ऑफ कॉमर्स एंड इंडस्ट्री इत्यस्य एकस्य निजी विधि संस्थानस्य च सहयोगेन एतत् आयोजितम् आसीत्। अस्य कार्यक्रमस्य उद्देश्यं नियोक्तृषु उद्योगस्य हितधारकेषु च जागरूकतायाः निर्माणम् आसीत्। केन्द्र संस्कृति पर्यटन मंत्री गजेन्द्र सिंह शेखावतः ह्यः नवदिल्ल्यां 65वीं राष्ट्रीय कला प्रदर्शन्यां 20 पुरस्कार विजेतृन कलाकारान् पुरस्कृतवान्। ललित कला अकादम्या अस्य प्रदर्शनस्य आयोजनं कृतम् आसीत्। सभां संबोधयन् श्री शेखावतः सृजनात्मकतायाः सुस्थिरतायाः च संयोजनस्य महत्त्वं सुदृढतया प्रतिपादितवान्। सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः जन्मदिवसावसरे आयोजितः सेवा हि संस्कृति इति उपक्रमः कथं सृजनात्मकता सेवाभावः च अर्थपूर्णरूपेण एकत्र भवितुमर्हन्ति इति प्रदर्शयति। रक्षा उद्योगानां तथा आपूर्ति व्यवस्था सहकारस्य विषये दशमं भारत कोरिया गणराज्यस्य JCM इति संयुक्त समिति सम्मेलनं ह्यः नवदिल्ल्याम् अभवत्। गतरात्रौ जम्मू कश्मीरस्य बडगाम जनपदस्य उच्चक्षेत्रेषु सुरक्षाबलैः सह जाते संघर्षे लश्करे तैयबा इत्यस्य एकः प्रमुखः आतंकी मृतः। यद्यपि भारतीय सेनायाः कश्मीरस्थितस्य चिनारकोरे इत्यनेन मृतस्य भयोत्पादकस्य परिचयः न प्रकटितः, तथापि अधिकारिणः तं सुलेमान शाह अथ मूसा इति नाम्ना अभिज्ञातवन्तः, यः पाकिस्तानस्थस्य लश्करे तैयबा इत्यस्य अत्यन्तम् अपेक्षितः भयोत्पादकः आसीत्। सामाजिकान्तर्जालीये पटले चिनारकोरे इत्यनेन उक्तं यत् बडगाम नगरस्य यूस्मर्ग इत्यस्य समीपे कोराक्षेत्रे ऑपरेशन कोराग संचालितम् आसीत् इति वार्ताः।
1: नमस्कार। आकाशवाणी भवानी पटना समय वर्तमान सकाळ 7:00। এথর সন্ধ্য শুণবা আজ আম কেন্দ্র প্রচারিত হওয়ার কার্যক্রম সম্পর্কের সূচনা সকাল 7:25 শুণবে গীত গীতাঞ্জলি কার্যক্রমের কতটি ভক্তি গীত শিল্পী হলে ইরা মহান্তি চাষর কথা সকাল 7:40 সকাল 7:45 প্রচার করব পুরাতন ক্রমের কতটি ছন্দ শিল্পী কেশবচন্দ্র রাউত ও সুমিতা করাবড় সকাল 8:30 শুণবে সঙ্গীত লহরী এর কতটি আধুনিক গীত শিল্পী তপ মিশ্র কবি সম্র রূপেন্দ্র ভঞ্জকৃত মহাকাব্য বৈদেহেশ বিলাসর সঙ্গীতাত্মক পরিবেশন শুণবে সকাল 8:45 সকাল 9:00 শুণবে কতটি হিন্দি কথাচিত্রের গীত সকাল 9:10 মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীঙ্ক জনসেবার 25 বর্ষ পূর্তি উপলক্ষে বিশেষ কার্যক্রম রিলে করে প্রচার করব আকাশবাণী দিল্লি সকাল 9:45 শুণবে কতটি ওড়িয়া কথাচিত্রের গীত বিশেষ কার্যক্রম খোলা চরকা প্রচার করব পূর্বাহ্ন 10:10 দিন 12:00 প্রচার করব লোকগীত ক্রমের পালা পরিবেশন করবে কৃপাসিন্ধু পটেল ও সাথী সুগম সঙ্গীত শুণবে দিন 12:30 শিল্পী মানে হলে সংযুক্ত জেনা প্রফুল্ল কুমার মহান্তি মীনাক্ষী পাত্র ও দীপশিখা মিশ্র দিন গোটে 10 মিনিটে শুণবে চাষর কথা দিন গোটে 20 মিনিটে মহিলা মানক উপরে আধারিত কার্যক্রম শক্তি রূপা কতটি হিন্দি কথাচিত্রের গীত দিন 2:45 অপরাহ্ন 5:00 শুণবে প্রায়োজিত কার্যক্রম উমঙ্গ অপরাহ্ন 5:30 যুববাণী কার্যক্রমের শুণবে খেল ও খেলাড়ি সন্ধ্যা 6:30 সমন্বিত কার্যক্রম উজ্জ্বলম দেশ ও রাতে 7:25 জেলা হালচাল ক্রমে ঝারসুগুড়া জেলা সম্পর্কের এই কার্যক্রম দিয়ে রিলে করে প্রচার করব আকাশবাণী কটক কেন্দ্রর রাতে 7:30 শুণবে চাষবাস গীত কচল কার্যক্রম রাতে 8:00 শিল্পী শ্বেতা সেঠী আঞ্চলিক গীতক্রমে কলাহান্ডিয়া গীত শুণবে রাতে 8:15 স্পোর্টস ক্রেন রাতে 8:30 রাতে 9:15 স্পটলাইট রাতে 9:30